0: ཁྱི ཕྱད མི ཁྱི ཕྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁ kāng yu bā jīn tū. Kē sī bā kē chū na, sī shū nī jī kē gā tā ngab chū yī TNT kē bā tē shī, dīn rā māng bū shīng tōng tāng sū. ngān chū pī sē sā kā na, nian gā tīn tē chē wā lā. ngē nām sē chū tē chē gu bā lē, jī sō kā chē tū tē nē chū mī rū. mē jūn gōk sūn chē bā rā, jī sō yōng nyam tū shū nī, mē sūn tē chā kī tū shī sāb tū tōng, nē sī ngūyōng gō tāng chūng tū tōng wē, zē nū kōng tū chū bā chē sī, xī nē mā bā rwa nē sī mī pō bā chē tū.
1: tō rā chūng chē gu, mē sūn tē chā chēng gu, jī, lēm yū gā chōng gāng tā, tō rā chūng chē gu lā zū gā, mē sūn tē chā lā tō nā chē gu, tā mā tē mē chō lā, मैं पीजो छे मेशो नी सोक्तार ज्वेलन था डेंजा थ्वेंगुय सिब्रे नेसरा इंजो छे गुसिं किसी मेगुन छोंसे खानजम लेंबु दादा था मेसुन तपतुन गंचा किजिन सयुंगु इले थ्वे मेदे नीचे वो यांग था बा था युंगुरो खुरिम देब जे युगोने खानजम था रंगु छे गु सुम मेसुन जेगु था सोक्तार जिसे जोसरा इंजो छे गुसिं kesi megyun chungse, yang tabe gode, jikshe pechoo chede, genchang gensung yong chede.